নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 9 দিন, 1948 শকাব্দৰ 3 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 24 তাৰিখ। এতিয়া সময় পুৱা 5:33 40 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চাৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, পপী চন্দা আৰু নিখিল শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:00 পোষ্ট বক্স নম্বৰ 111 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব। দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, সবৰংগ গীতিকা, শীৰ্ষক সংগীত, গীত আপনা ধুন পৰাই। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠান ৰিলে কৰি শুনা হ'ব। 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। সন্ধিয়া 6:10 গীতেৰে কথাৰে আগবঢ়াব পম্পী মালাকাৰে।

সন্ধিয়া 7:20 হিপ হিপ হুৰেই অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। আগবঢ়াব ঝৰ্ণা।

ভৰালি আৰু স্বচ্ছতী তালুকদাৰে আজি দ্বিতীয় খণ্ডটি শুনিবলৈ পাব। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান। চাৰে 9 বজাত খোখক খকিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰাম ধেনু। নিশা 10 বজাত নৈশ সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিশংকৰ ভট্টাচাৰ্যৰ চেতাৰ বাদন। এইবাৰ এই আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত ফোন ইন কল্পতৰু, 9 বজাত চিত্ৰগীত, সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত অসমত পাতিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই, আগ ধৰিব কমল দাসে। লগতে আছে পটলৰ খেতিৰ বিষয়ে কিছু কথা, আগবঢ়াব কংকিতা ভৰদ্বাজে, প্ৰযোজনা উৎপল বৰাৰ।

বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত এখনি আলেখ্য চাহ জনগোষ্ঠীৰ জনজীৱনত গ্ৰাম পূজা ৰচনা আৰু প্ৰযোজনা নিপা গোৱালাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 নিদান অনুষ্ঠানত ডায়েবেটিছ আৰু ইয়াৰ চিকিৎসা এই সম্পৰ্কে ডঃ মিৰাজুদ্দিন আহমেদৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত মাধুৰী ভৰালী, জ্যোতিপ্ৰকাশ দাস, দীপালী বৰদলৈ, তৰুণ দাস আৰু কল্পনা দত্ত পণ্ডিতৰ কণ্ঠৰ গীত। দিনৰ 11:02 নাথানাৰ নিবেদন, মাজনিশাৰ চিঞৰ ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। পুৱা 9:15 অকণিৰ মেল। 10:00 সাধুৱা সুন্দৰৰ অনুষ্ঠান। 10:30 চেমনীয়াৰ চৰা। এয়াই আছিল অনুষ্ঠান পৰিস্থিতি।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক দীপাংকৰ ভট্টাচাৰ্যৰ কণ্ঠত ভজন।

দীপাংকৰ ভট্টাচাৰ্যৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক পাপৰি দাসৰ কণ্ঠত লোকগীত।

পাপৰি দাসৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনক ঝুক গয়া আসমান হিন্দী ছবিখনৰ পৰা লতা মংগেশকৰৰ কণ্ঠত এই গীতটি।

মধুবন অনুষ্ঠানত এবাৰ শুনক লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত চিলচিলা ছবিখনৰ পৰা এই গীতটি।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শ্ৰোতাই শুনি আছে মধুবন অনুষ্ঠানটি। এবাৰ শুনক মহম্মদ ৰফিৰ কণ্ঠত ইটিকিট উমংগ ছবিখনৰ

0: মধুবন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত বিদেশ মন্ত্ৰীদ্বয়ে আঞ্চলিক আৰু গোলকীয় শান্তি সুস্থিৰতাৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। শ্ৰীৰুবিঅ'ই কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, যোগাযোগ, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ নিৰন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ হিতৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব। শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহান জনায়। বৈঠকত বিদেশ মন্ত্ৰী ৰুবিঅ'ই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আমেৰিকাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। তেওঁ ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক 26 মে'ত অনুষ্ঠিত হ'ব। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশিমিটোছু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই ভাগ ল'ব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ মুক্ত আৰু স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল দৃষ্টিভংগী অনুযায়ী তেওঁলোকে অগ্ৰাধিকাৰপ্ৰাপ্ত বিভিন্ন খণ্ডত কোৱাড সহযোগিতা আগবঢ়াই নিয়া সন্দৰ্ভত মত বিনিময় কৰিব। ৰাষ্ট্ৰগোষ্ঠীটোৰ বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰম তথা পাৰস্পৰিক স্বাৰ্থজড়িত অন্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতীয় ব্যৱসায়ীসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে 3-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰীগোৱেলে বাণিজ্য, বিনিয়োগ আৰু ভাৰত কানাডা সৰ্বাম্মক অৰ্থনৈতিক সহযোগিতা চুক্তি আলোচনা আগুৱাই নিয়াৰ উদ্দেশ্যে অটোৱা আৰু টৰণ্টোত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে যোৱা মাৰ্চত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তিৰ কাৰ্যপৰিসৰ চৰ্তাৱলী স্বাক্ষৰিত হৈছিল। এই সন্দৰ্ভত মাৰ্চত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰথমলানি আৰু 8 মে'ত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। এইবাৰৰ ভ্ৰমণকালত অটোৱাত এই সন্দৰ্ভত আৰু এলানি আলোচনা অনুষ্ঠিত হ'ব। দুয়োপক্ষই শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সৰ্বাম্মক অৰ্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে কাম কৰি আছে। দুয়ো দেশে লগতে 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 7,000 কোটি কানাডিয়ান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইৰাণৰ সৈতে হ'বলগীয়া চুক্তিত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীট্ৰাম্পে কয় যে চুক্তিৰ চূড়ান্ত দিশ আৰু সবিশেষ সম্পৰ্কে আলোচনা চলি আছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰা হ'ব। তেওঁ অৱশ্যে ঘোষণাৰ নিৰ্দিষ্ট সময় সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ইজৰাইলৰ উপৰি ছৌদি আৰব, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAE, কাটাৰ, পাকিস্তান, তুৰস্ক, ইজিপ্ত, জৰ্ডান আৰু বাহৰেইনৰ সৈতে চুক্তিৰ বিষয়ে আলোচনা কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাই ইয়াৰ পূৰ্বে আমেৰিকাই স্ববিৰোধী বিবৃতি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইৰাণত 8 এপ্ৰিলত যুদ্ধবিৰতিৰ বাবে সহমত গঢ়ি উঠিছিল আৰু তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘকালীন শান্তি চুক্তিৰ বাবে আলোচনা চলি আছে। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ আবদ্ধ কৰি ৰখাৰ বাবে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰি দিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কালি কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ এই দলটোৰ অংশ হিচাপে লখিমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কাৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চলবিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ 12খন ৰাজ্যৰ ভিতৰত নিচাযুক্ত সামগ্ৰীৰ বেহা উৎখাত কৰা আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত আছে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰফিক ছাবষ্টেঞ্চেছ এক্ট NDPSৰ অধীনত অসমত সৰ্বাধিক গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে। আনহাতে হেৰইন জব্দৰ ক্ষেত্ৰত মণিপুৰ শীৰ্ষত আছে। নিচাযুক্ত সামগ্ৰী নিয়ন্ত্ৰণ ব্যুৰো NCBৰ পৰিসংখ্যাৰ পৰা লোৱা তথ্যত দেশৰ পূব প্ৰান্তত বিদেশৰ পৰা অহা নিচাযুক্ত সামগ্ৰী সৰবৰাহ উৎখাত কৰা আৰু জব্দ কৰা বিষয়ত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ তথ্যমতে অসমত যোৱা 5 বছৰত 12,500টা NDPS গোচৰ পঞ্জীয়ন হৈছে আৰু 20,398জন মাদকদ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাত 12,405টা গোচৰ আৰু 17,016গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহ ৰোধৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত অসম আছে। আনহাতে যোৱা 5 বছৰত মণিপুৰত 1,750 কিলোগ্ৰাম হেৰইন জব্দ কৰা হয়। 2,047 চনৰ ভিতৰত দেশক মাদকদ্ৰব্যৰ আতংকৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মাদকদ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ঘোষণা কৰাৰ পাছতে এই খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সংকল্পৰ বিষয়ে ঘোষণা কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজি অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53 টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3-বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroots.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ত স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেল মেকানিক, মিলৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল, ৱাইডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চ ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। খন্তেক পিছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমণক সাক্ষাৎ করে রাজ্যের বিকাশ আর উন্নয়নের রূপরেখা সন্দর্ভত বিতংক আলোচনা করে। বিত্তমন্ত্রীগী সরকারী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী ডঃ শর্মায় বিগত 5 বছর আগবহা নিরবিচ্ছিন্ন সহযোগিতার শ্রীমতী সীতারমণক ধন্যবাদ জ্ঞাপন করে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি, সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত রাজ্যের মুখ্য সচিব ডঃ রবি কটা আর মুখ্যমন্ত্রীর অতিরিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদীও উপস্থিত থাকে। ডঃ শর্মায় আজি পুৱা দিল্লীত নির্মীয়মান অসম ভবনের নির্মাণ কার্য পরিদর্শন করব। তার পাছত দিল্লীর আসাম হাউসের পর ভিডিও কনফারেন্সিং ব্যবস্থায় সরকারি কার্যসূচীত অংশগ্রহণ করব। লখিমপুরের রূপামণিগড়ে বিশ্বের সর্বোচ্চ শৃঙ্গ মাউন্ট এভারেস্ট আরোহণ করে রাজ্যের দেশলৈ গৌরব কঢ়িয়াই আনিছে। এভারেস্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা তিমুংবীৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্টৰ শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেঞ্জিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতৰাহী সদস্য আছিল। ৰূপামণিগড়ৰ এই সফলতাত তেওঁৰ গৃহ জিলাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এভারেস্ট শৃঙ্গত আরোহণ করার প্রথমগী অসমীয়া মহিলা পর্বতারোহী হওয়ার কৃতিত্ব অর্জন করা রূপামণি গড়লৈ আর দলটক নেতৃত্ব দিয়া ভনিতা তিমুংপিলৈ অভিনন্দন জ্ঞাপন করেছে। দুয়োগীর এই সাফল্যই নতুন প্রজন্মর প্রেরণা হয়ে রব বলে মুখ্যমন্ত্রী মন্তব্য করেছে। উল্লেখযোগ্য যে রূপামণি গড়ে 2020 আইজিবিটির জওয়ান হিসাবে কর্মজীবন আরম্ভ করেছিল। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱসংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। একেটা অনুষ্ঠানতে কেন্দ্রীয় বৈদেশিক পরিক্রমা আর বস্ত্রশিল্প বিভাগের রাজ্যমন্ত্রী পবিত্র মার্ঘেরিটা উপস্থিত থাকার কথা। অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমের অধ্যক্ষ ঋতুপর্ণ বৰুৱাকে ধরে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্রশাসনে সদু অসম মটক সন্মিলন, সদু অসম মটক যুব ছাত্র সন্মিলনকে ধরে কেইবাটাও সংগঠনের সহযোগত এই দিবসের আয়োজন করেছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। 2024-25 বৰ্ষৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে কাৰ্বি আংলং জিলাৰ পৰিষদীয় নমাটি সমষ্টিৰ অন্তৰ্গত ডেন তৰণ গাঁৱত নিৰ্মাণ কৰা এখন দলং কালি যাতায়াতৰ বাবে মুকলি কৰা হয়। সাংসদ এলেকা উন্নয়ন পুঁজিৰ 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন ডিফুৰ সাংসদ অমৰ সিং টিছুৱে মুকলি কৰে। দলং মুকলি অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে কয় যে মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিৰ জনসাধাৰণৰ যাতায়াতত এই দলংখন যথেষ্ট সহায়ক হ'ব। দহাংশত উন্নয়ন পুঁজি টকাৰে পাহাৰীয়া জিলাখনত আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰা হৈছে বুলি প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

0: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি এই সজাগতামূলক চাইকেল ৰেলীটো উলিওৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাক্সা নিখিল খাৰ্চে এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এইদৰে কয়।
1: हमारे स्पोर्ट्स मिनिस्ट्री के माध्यम से कॉमनवेल्थ के इस अवसर पे संडे ऑन साइकिल का इवेंट सब जगह पे करवा रहे हैं और गुवाहाटी आईआईटी में भी यहाँ करवा रहे हैं। काफी अच्छा कैंपस है और काफी साइकिलिस्ट यहाँ पे आए। विद इन कैंपस भी यहाँ के सभी स्टूडेंट साइकिलिंग में इंटरेस्टेड है और आदरणीय प्रधानमंत्री जी ने भी ये पहल की है कि फिट इंडिया के माध्यम से हम साइकिलिंग के ऊपर ज्यादा फोकस करें। इसलिए पिछले दो साल से हमारे कैबिनेट मिनिस्टर आदरणीय मनसुख भाई मांडविया उनके विजन से संडे ऑन साइकिल ये इवेंट पूरे देश में हर संडे में किया जाता है और यही अपील इसके माध्यम से हम कर रहे हैं कि साइकिलिंग इज द बेस्ट ऑप्शन फॉर द फिटनेस और यूथ इसमें ज्यादा से ज्यादा पार्टिसिपेट अपने डेली रूटीन के लिए साइकिलिंग को प्रेफर करें।
0: উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে আৰু এই ৰেলী আই আই টি গুৱাহাটীৰ পৰা উলিওৱা হয়। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই দিৱসৰ আয়োজন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি দুজন লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰু যথেষ্ট সফলতা লাভ কৰিছে। কালিও দুজন তেনে কাৰ্যত জড়িত লোকৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোক দুজনৰ নাম হ'ল চাহিল আহমেদ আৰু আছিক ইকবাল হুছেইন। দুয়োজনৰ পৰা আৰক্ষীয়ে 11খন ডেবিট কাৰ্ড, 4টা মোবাইল ফোন আৰু 1খন ভোটাৰ কাৰ্ড জব্দ কৰে। শেহতীয়াকৈ বৰপেটাৰ বাসিন্দা সুবিধা দাস মেধি নামৰ এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হৈ এটিএমৰ পৰা টকা উলিয়াবলৈ যাওঁতে মহিলাগৰাকীয়ে দুই চাইবাৰ অপৰাধীৰ কবলত পৰে। এই সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চাহিল আৰু আছিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ কলগাছিত দুটা তেনেকুৱা ঘটনা সংঘটিত হয় আৰু প্ৰায় 4জন লোকক গ্ৰেপ্তাৰ কৰা হয় যিসকলৰ জিম্মাৰ পৰা প্ৰায় 200ৰো অধিক বিভিন্ন ধৰণৰ কাৰ্ড, এটিএম কাৰ্ড, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰা হয়। তদুপৰি এনে কাৰ্ড বনোৱা যন্ত্ৰপাতিও উদ্ধাৰ কৰা হয়।
0: লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনী আই টি বি পিৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত

0: হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছৰ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
1: অসমৰ ৰূপামণি গঢ়ৰ এভাৰেষ্ট শৃংগ আৰোহণ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, অসমত কয়লা গেছ উৎপাদনৰ বাবে কেন্দ্ৰৰ সিদ্ধান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে এভাৰেষ্ট আৰোহণ সম্পৰ্কীয় বাতৰিটো দৈনিক জনমভূমি কাকতে, লখিমপুৰৰ লীলাবাৰীৰ ৰূপামণি গঢ়ে ৰচিলে দুৰ্লভ ইতিহাস, এভাৰেষ্টৰ শিখৰত অসম কন্যা, অসমৰ প্ৰতিদিন কাকতে, জাতিক গৌৰৱান্বিত কৰি ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে লখিমপুৰৰ জীয়ৰীয়ে, এভাৰেষ্টৰ শিখৰত অসম কন্যাৰ ৰূপামণি, আৰু দি আছাম ট্ৰিবিউন কাকতে, ৰূপামণি গড় ফাৰ্ষ্ট আছাম উইমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰটো আজি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক, দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ সীতাৰমনেৰে আলোচনা ডঃ শৰ্মাৰ। একেটা বাতৰি দ্য চেণ্টিয়েল কাকতে চি এম এণ্ড সীতাৰমন ডিছকাছ আছামছ গ্ৰোথ ৰোডমেপ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইন্ধনৰ দাম বৃদ্ধি, ৰন্ধন গেছৰ নাটনিৰ প্ৰসংগটো কাকতসমূহে আজি যথেষ্ট গুৰুত্ব দিছে। আমাৰ অসম কাকতে ইয়াক লৈ 10 দিনত 3 বাৰকৈ ইন্ধনৰ দাম বৃদ্ধি, পুনৰ বৃদ্ধিৰ আশংকা, আৰু দৈনিক অসম কাকতে বুকিঙৰ 15-20 দিনলৈ গ্ৰাহকে পোৱা নাই চিলিণ্ডাৰ, ৰন্ধন গেছ বিচাৰি স্বদেশে হাহাকাৰ শিৰোনামেৰে একোটাকৈ বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজতো আশাব্যঞ্জক দুটাকৈ বাতৰি, অসমীয়া খবৰ কাকতে ক্ৰমে দেশত এন্ধাৰৰ আশংকা ভৰসা অসম, আৰু দেশত ইন্ধনৰ গভীৰ সংকটৰ সময়ত অসমত কয়লা গেছ উৎপাদনৰ বৃহৎ সিদ্ধান্ত কেন্দ্ৰ শীৰ্ষকেৰে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ উপৰি ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণেৰে 51,000 যুৱক যুৱতীক নিযুক্তি, ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও দুৰ্ঘটনাকে ধৰি বিভিন্ন বাতৰি আজি প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰি কাকতত স্থান লাভ কৰিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ, ৰাজ্যৰ বিকাষ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132 গৰাকী এন চি চি কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ প্ৰথমে শুনক ৰোডৰ চিঠি অসমীয়া ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী জুবিন গাৰ্গ।

ৰূপালী ঢৌ অনুষ্ঠানত এবাৰ শুনক মেচিন হিন্দী ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী জুবিন নটিয়াল।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠত এই গীতটি, ছবি বনজুই।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক ওমকাৰা হিন্দী ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী শ্ৰেয়া ঘোষাল আৰু বিশাল ভৰদ্বাজ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাক জ্যোতিষপুৰ শ্ৰোতাই শুনি আছে ৰূপালী ঢৌ অনুষ্ঠানটি। অনুষ্ঠানৰ শেষত এয়া শুনাবলৈ লৈছো মুকুতা অসমীয়া ছবিখনৰ পৰা এটি গীত, গীতৰ শিল্পী দীপেন বৰুৱা।

রূপালী ঢৌ অনুষ্ঠানটি শুনিলে এ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ৰ ঘড়ীত সময় 9:45 যোৱাৰ লগে লগে সামৰণি পৰিছে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। নমস্কাৰ।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ যুৱবাণী অনুষ্ঠান। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি মন পৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই জ্যোতিষা।

নীলমণি ফুকনে কৈছিল, জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাৰ মানৱ আত্মাৰ চৰম উদ্দেশ্য।

শ্ৰোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতেই জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। গীতৰ নিয়মে অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55, ক্ৰমে 6:10 আৰু 6:30 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। যুগুতাই আগবঢ়াব পম্পি মালাকাৰে। 7:20 নিবেদন কৰা হ'ব বায়েৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত শ্ৰোতাই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা গীত মাতৰ দ্বিতীয়টি খণ্ড শুনিবলৈ পাব। অনুষ্ঠানটিয়ে যুগুতাই আগবঢ়াব ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰে। মোৰ অনুভৱৰ গীত আগবঢ়োৱা হ'ব 7:50। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয়শ্ৰোতা, কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন আগবঢ়োৱা হ'ব 5:15। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি কথিকা। জিকিৰ আগবঢ়োৱা হ'ব 6:30। 7:20 শুনিবলৈ পাব যুৱ আবৃত্তিৰ অনুষ্ঠানটি। যুৱ সাহিত্যৰ প্ৰচাৰৰ সময় 7:30। বৃন্দগান শুনিবলৈ পাব নিশা 8:00। 8:05 আগবঢ়োৱা হ'ব তবলা বাদন। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰেছৰিতা আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত প্ৰথমেই এয়া মুকুতা ছবিখনৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ফাগুনী ছবিখনৰ এটি গীত। গীতিৰ কথা আৰু সুৰ উপেন কাকতিৰ, কণ্ঠ জয়ন্ত হাজৰিকাৰ।

শ্রোতাসকলে সামিনি ৰামচাপ ছবিখনৰ পৰা উষা মঙ্গেশকাৰৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সামিনি ৰামচাপ ছবিখনৰ পৰাই ভূপেন হাজৰিকা, উষা মঙ্গেশকাৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ গীত।

0: শ্রোতা, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ফাগুনী ছবিৰ পৰাই মহানন্দ মজিন্দাৰ বৰুৱা কণ্ঠৰ গীত।
1: আজি বিহু বিহু, কালি বিহু বিহু, নাহৰ ফুল ফুলি বৰ বতৰ

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ফাগুনী ছবিৰ পৰাই নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠৰ গীত।

0: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ডক্টৰ বেজবৰুৱা ছবিৰ পৰা দীপেন বৰুৱা আৰু ৰেণু বৰুৱাৰ কণ্ঠৰ গীত।
1: অমনা কোন বিধাতাই সাজিলে তোমার কদুম চকুটি, চমক নীলা বিজুলিরে গোলাপ কোমল পাহিতি, এই চমকর ভ্রম।

অমনা হাত নেমেলো আমি বুলৈ ধুল আকাশৰ মণি দি হাত নেমেলো আমি বুলৈ ধুল আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম।

0: Jayashankar and U.S. Secretary of State Marco Rubio held wide-ranging discussions in New Delhi today. Both leaders reaffirmed the strength of the India-U.S. strategic partnership and outlined key areas of cooperation, including trade, energy, mobility, and regional security. Addressing a press conference following delegation-level talks, Dr. Jayashankar highlighted the need to conclude a trade agreement at the earliest, welcomed the expansion in energy trade, and stressed that diversified energy supplies are vital for India's energy security.
1: Secretary and I therefore welcome the expansion in our energy trade in recent months. Diversified supplies are at the heart of energy security for India. We devoted some time to nuclear energy cooperation as well. The passage of the Shanti Act has opened up new possibilities.
0: On the Iran conflict, Dr. Jayashankar said both India and the United States have a strong interest in ensuring that global energy prices remain low and that there is unimpeded commerce. U.S. Secretary of State Marco Rubio strongly underscored the strategic dimension of the partnership, describing India as one of the United States' most important partners in the world. Mr. Rubio arrived in India yesterday on a four-day visit to participate in the Quad Foreign Ministers meeting, which will be held on the 26th of this month. In West Bengal, Bharatiya Janata Party candidate Debangshu Panda has registered a landslide victory in the repoll in the Trinamool Congress bastion Falta Assembly constituency. Mr. Panda won the seat by over 1,09,000 votes. Communist Party of India Marxist candidate Shambhunath Kurmi finished in the second place with over 40,600 votes. Congress candidate Abdul Razak Mola came third, and Trinamool Congress candidate Jahangir Khan was pushed to the fourth position with over 7,700 votes. Election Commission has ordered a repoll in the Falta following allegations of large-scale malpractice during the polling for the West Bengal Assembly elections. The repolling was held on the 21st of this month. Union Education Minister Dharmendra Pradhan has given directions to depute a team of professors and technical experts from the Indian Institute of Technology Madras and IIT Kanpur to assist the Central Board of Secondary Education CBSE in ensuring a glitch-free re-evaluation process. This decision has been taken in view of the developments and concerns raised by students and parents regarding the CBSE post-results services portal. The Ministry of Education in a statement said that the expert team from the IITs will implement technological improvements of the system and will specifically examine portal stability and server performance. The team will also examine the overall IT infrastructure robustness and assist in taking corrective measures to ensure that login authentication, user access systems, payment gateways are accurate and in order. The government has advised all Indian citizens to avoid non-essential travel to the Democratic Republic of Congo, Uganda and South Sudan until further notice in view of the evolving Ebola outbreak situation. It also directed Indian citizens currently residing in or travelling to these countries to strictly follow public health guidance issued by local authorities and maintain heightened precautions. Ministry of Health and Family Welfare informed that India has not reported any case of Ebola disease. President Draupadi Murmu will present Padma Awards for the year 2026 at a civil investiture ceremony tomorrow. On this occasion, we are broadcasting 16 programs as part of our series People's Padma on Akashwani. In these episodes, we provide listeners insights into the work and life of Padma Awardees. These episodes are being broadcast today and tomorrow on 100.1 Akashwani Gold Channel. It can also be heard on our News on AIR app and News on AIR official YouTube channel. So stay tuned to Akashwani today and tomorrow. A four-member medical team from the All India Institute of Medical Sciences AIIMS Delhi today conducted the second autopsy of the former model turned actor Trisha Sharma in Bhopal. The postmortem lasted nearly 3 hours under tight security arrangements. After completion of legal formalities, the body was handed over to the family and the last rites were performed at the Bhadbhada Crematorium in Bhopal. Her family had requested the medical team to adopt a multidisciplinary forensic, pathological and radiological approach and independently examine concerns they claim were not adequately addressed during the first postmortem conducted in the city. The India Meteorological Department has issued a red color warning for heatwave to severe heatwave conditions over East Uttar Pradesh, East Madhya Pradesh and Vidarbha today. The weather agency also forecast heatwave conditions in isolated pockets over Uttar Pradesh, Madhya Pradesh, Vidarbha, Punjab, Haryana, Chandigarh and Delhi during the next 5 days. And with that, we end this news bulletin.
2: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু বিআরএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো গীতৰে কথাৰে অনুষ্ঠানটি। অনুষ্ঠানটি যোগদান আগবঢ়াব পম্পী মালাকাৰে।
3: নমস্কাৰ। শ্ৰোতাৰ গীতৰ অনুৰোধেৰে সজোৱা গীতেৰে কথাৰে অনুষ্ঠানটিৰ অন্য এটি খণ্ডলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে আজিও আমি বাতৰিঘাটে লগ পোৱা বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতি তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম, লগতে তেওঁলোকৰ অনুৰোধৰ গীতসমূহ শুনাবলৈ আপোনালোকক চেষ্টা কৰিম।
4: প্ৰিয় শ্ৰোতা, মই বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ ফাঁচী বজাৰৰ ফুলৰ গুলিত। বৰ্তমান আমাৰ সৈতে আজি ছাত্ৰ উপস্থিত আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়?
5: নমস্কাৰ, মোৰ নাম শ্ৰী সত্যজিৎ দত্ত, মই ডিব্ৰুগড়ৰ হয়। বৰ্তমান মই কটন বিশ্ববিদ্যালয়ত হিন্দী বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি আছো।
4: হয়, আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি আৰু কিহত ৰুচি ৰাখে?
5: মই পঢ়া শুনাৰ উপৰিও লিখা মেলা কৰা, লগতে সংস্কৃতিমূলক অনুষ্ঠানসমূহ, অন্যান্য অনুষ্ঠান পৰিচালনা আৰু আলোচনী সম্পাদনৰ ক্ষেত্ৰত জড়িত।
4: আৰু এই ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
5: যিহেতু লিখা মেলা কৰোঁ বুলি কৈছোৱেই, গতিকে মই প্ৰবন্ধ কবিতা আদি লিখি আগবাঢ়ি গৈ আছোঁ। আৰু লগতে এটা কথা মই ইয়াতে ক'বই লাগিব যে আমি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ছাৰৰ নেতৃত্বত অসম কথা বুলি এটি গোট আছে, য'ত স্বদেশ স্বাভিমান শীৰ্ষক এটি বক্তৃতামালা অনুষ্ঠান হয়। তাৰ লগতো মই জড়িত, আৰু ইয়াৰ উপৰিও লিখা মেলাখিনি মই কৰি আছো বৰ্তমানো, বিভিন্ন আলোচনী বাতৰি কাকতত প্ৰকাশ কৰা হয় মাজে সময়ে। গতিকে আগবঢ়াই নিবলৈ চেষ্টা কৰিম, ভৱিষ্যতে যি হয় ভাল হ'ব বুলি আশা ৰাখিছোঁ।
4: হয়, আৰু আপুনি কৈছে যে আপুনি খুব জড়িত হৈ আছে লিখা মেলাৰ লগত, গৈ জানিব বিচাৰিছোঁ যে এই লিখা মেলাৰ যি আগ্ৰহ, সেয়া কি ধৰণে আৰম্ভ হৈছিল?
5: মোৰ দেউতাও এজন পেচাগতভাৱে শিক্ষক, আৰু তাৰ লগতেই তেওঁ লিখা মেলাৰ লগতো জড়িত হৈ আছিলে। দেউতাই লিখা মেলা কৰা দেখোঁ, ময়ো ক্লাছ ছিক্সত প্ৰথম প্ৰথম কবিতা লিখা আৰম্ভ কৰিছিলোঁ, বিশেষ প্ৰবন্ধ লিখা নাছিলোঁ, কিন্তু ক্লাছ ইলেভেনৰ পৰা মই প্ৰবন্ধ পাতি লিখা আৰম্ভ কৰিছোঁ, লগতে আলোচনী সম্পাদনা কৰা আৰম্ভ কৰিছোঁ। মোৰ দেউতাও অসম সাহিত্য সভাৰ লগত জড়িত আৰু অন্যান্য সাহিত্যমূলক অনুষ্ঠানৰ লগত জড়িত, গতিকে সেইখিনিৰ পৰাই ৰাপটো আহিলে আৰু মোৰ গোটেই ঘৰখনেই সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত, গতিকে তেনেকৈ আহিলে।
4: হয়, জানি খুব ভাল লাগিছে, আৰু এইদৰে তুমি আগুৱাই গৈ থাকা, তোমালৈ শুভকামনা থাকিল। আৰু এই অনুষ্ঠানৰ জৰিয়তে তুমি কোনটো গীত শুনিব বিচাৰিবা?
5: মই অসমৰ এজন বিখ্যাত ব্যক্তি জয়ন্ত হাজৰিকা দেৱৰ যিকোনো এটি গীত শুনিবলৈ বিচাৰিম।
4: বহুত বহুত ধন্যবাদ, আৰু আমি আপোনাক এই গীতটি শুনাবলৈ চেষ্টা কৰিম।

0: ৰেষ্টুৰেণ্টত আমাৰ সৈতে এগৰাকী ব্যৱসায়ী উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
1: নমস্কাৰ, মোৰ নাম জিতুমণি দাস।
0: হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই ব্যৱসায়ৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে?
1: মোৰ 20 বছৰমান হ'লে ইয়াত, আৰু ষ্টাৰ্টিঙৰ পৰা মোৰ এইটো লাইনতে আহিছোঁ, মামাহঁতে মোক লৈ আহিছে, তাৰ পৰা মই নিজে কাম কৰিছোঁ।
0: হয়, আৰু জানিব বিচাৰিছোঁ যে আপোনাৰ ব্যৱসায়ত বৰ্তমান কেনেকুৱা ধৰণৰ ফুল আছে, বৰ্তমান কি কি ফুলৰ ব্যৱসায় আছে?
1: চব ভেৰাইটিজ আহে আৰু, গোলাপৰ পৰা বহুত কিবা কিবি আহে, বাহিৰৰ পৰা আহে, এইবিলাক বাংগালোৰ এইবিলাক কেলকাতা পুনে এইবিলাকৰ পৰা আহে, বাকী আৰু হাজোৰ পৰা আহে অলপ চলপ সেনেকুৱা।
0: হয়, আপোনাৰ পৰা জানিছোঁ আপোনাৰ ঘৰ ক'ত?
1: হাজোত হয় মোৰ ঘৰ, বাকিটা ভাটি।
0: হয়, জানি খুব ভাল লাগিছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: জুবিন গাৰ্গৰ হিন্দী ইয়ালি গানটো খুব ভাল পাওঁ আৰু, এইটো শুনি কিনে এই গীতটো বজাই দিলে হ'ল।
0: হয়, আমি এই গীতটো বজাবলৈ চেষ্টা কৰিম।

0: চতুর্থ ষাণমাসিকৰ এগৰাকী ছাত্ৰী। আপোনাৰ পৰা জানিব বিচাৰিছো, বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈ আছে?
1: হয়, বৰ্তমান মই পঢ়া শুনাৰ লগতে লেখা মেলা কৰোঁ, আৰু কেতিয়াবা সময় সুবিধা মিলিলে আবৃত্তি বা এনেকে অনুষ্ঠান পৰিচালনা আদিৰ লগত জড়িত হৈ থাকোঁ।
0: হয়, জানি খুব ভাল লাগিছে যে তুমি পঢ়া শুনাৰ লগতে লিখা মেলাৰ লগত জড়িত হৈ আছা। জানিব বিচাৰিছো কেনেকুৱা ধৰণৰ লিখাৰ প্ৰতি তোমাৰ বেছি আগ্ৰহ আছে?
1: হয়, মই বৰ্তমান মূলতঃ প্ৰবন্ধ বা এনেকে তথ্য ভিত্তিক যিবোৰ লেখা তেনেকুৱাবোৰত বেছিকে গুৰুত্ব দিছোঁ, আৰু যিহেতু এগৰাকী অসমীয়া বিভাগৰ ছাত্ৰী, সেই সাহিত্যৰ ওপৰত ৰাপ এটা আছেই, সেইখিনিকে আগবঢ়াই নিওঁ।
0: আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ এই সাহিত্যৰ ক্ষেত্ৰত?
1: সাহিত্যৰ ক্ষেত্ৰত লেখা মেলাটো যিহেতু ৰাপ আছে, গতিকে এইটো থাকিবই নিজৰ লগত। বাকী অসমীয়াৰ ছাত্ৰী, গতিকে ভাষাটোৰ প্ৰতি কাম কৰিব বিচাৰিম। ভাষাটোৰ যিখিনি বৰ্তমান সংকট, সেইখিনিৰ ওপৰত মুখ্যত গুৰুত্ব দিম।
0: হয়, আপোনাক শুভকামনা জনালোঁ, আৰু জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, এগৰাকী জুবিন যুগৰ ছোৱালী হিচাপে জুবিনদাৰ এটি গীত বিচাৰিম। জুবিনদাৰ যিকোনো গীত ভাল লাগিব।

0: আমুকতি আছে আন এগৰাকী যুৱতী, আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম মনালিছা কলিতা, মই আৰ্য বিদ্যাপীঠত পঢ়ি আছো। আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি কি ধৰণৰ গীত শুনি ভাল পায়?
2: আচলতে মই পুৰণা গীতো শুনি ভাল পাওঁ, কিন্তু নতুন কিছু কণ্ঠশিল্পী গীতো শুনি ভালেই পাওঁ। আমাৰ লগত মিলা, পৰিৱেশৰ লগত মিলা আৰু লগতে মনৰ লগত মিলাটো হ'ব লাগে আৰু।
0: হয়, আমি গম পাইছো যে আপুনি বৰ্তমান পঢ়ি আছে আৰু জানিব বিচাৰিছো যে পঢ়াৰ উপৰিও আপোনাৰ কিহত ৰুচি আছে?
2: মোৰ আচলতে ৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি খুব বেছি ভাল পাওঁ আৰু বৰ্তমান হেণ্ডক্ৰাফ্টৰ কিছুমান বস্তুৰ লগত মই জড়িত হৈ আছো।
0: এই হস্তকলাৰ যিবোৰ কাম, সেই কামবোৰ আপুনি কিদৰে শিকিছে?
2: মানে মোৰ মায়ে এইবোৰ কামৰ লগত বহুত মাৰ ৰাপ আছে। মায়ে মানে সেইবোৰ কাম কৰি ভাল পায়, সৰুৰ পৰা ঊণ গুঠি বা বিভিন্ন ধৰণৰ বস্তু বনাই ভাল পায়, তো সেইবোৰৰ পৰা ইনস্পায়াৰ্ড হৈছো আৰু।
0: হয় জানি খুব ভাল লাগিছে আপুনি এইদৰে নিজৰ চিকিৎসা কামসমূহ কৰি যাওক। আমাৰ এই অনুষ্ঠানত আমি শ্ৰোতাৰ অনুৰোধৰ গীত বজাবলৈ চেষ্টা কৰোঁ, গতিকে এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
2: মই মঞ্জুষ্ঠা মহন্তৰ এটি গীত শুনিব বিচাৰিম।
0: হয়, নিশ্চয় আমি আপোনাৰ গীতটি বজাবলৈ চেষ্টা কৰিম।
3: গতিকে প্ৰিয় শ্ৰোতা, মঞ্জুষ্ঠা মহন্তৰ এই গীতটিৰে গীতৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ পৰা মই পম্পী মালাকাৰে ইমানতে বিদায় মাগিছো। নমস্কাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ পৰীক্ষাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 21 মে'ৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত, বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ডঃ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ কালছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত ৰাজ্যখনৰ উপস্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদীও উপস্থিত থাকে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 চাইক্লিষ্টে অংশগ্ৰহণ কৰে। ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ 75 সংখ্যক এই বিশেষ সংস্কৰণটো ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজুৰি উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশতে 8,000 অধিক স্থানত অনুষ্ঠিত হয়। আহমেদাবাদৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সকলো আঞ্চলিক কেন্দ্ৰতে আজি কমনৱেলথ গেমছ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BS বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 1 যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰ গাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু 1 যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ 1 যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
2: কামরূপ জেলার পলাকবাড়ি থানার অন্তর্গত বজারপাড়াত নিশা ভয়াবহ পথ দুর্ঘটনা সংঘটিত হয়। মির্জারপাড়া পলাকবাড়ি যাওয়া পথত প্রায় দুইমান বজাত এই ভয়ঙ্কর পথ দুর্ঘটনার ফলত থিতাতে তিনজন যুবকর মৃত্যু হয় আর দুগরাকীক আহত যুবকক গুয়াহাটী মেডিকেল কলেজলৈ নিয়া হয়, যদিও এগারী মেডিকেল কলেজত মৃত্যু হয় আর বর্তমান এগারী মৃত্যুর সত্যি যুঁজি আছে।
1: মটক রাজ্যের প্রতিষ্ঠাতা স্বর্গদেও সর্বানন্দ সিংহর স্মৃতি দিবস উপলক্ষে আজি মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় শ্রদ্ধা নিবেদন করে। এটা বার্তাত মুখ্যমন্ত্রী ড শর্মায় মটক জনগোষ্ঠীর অন্যতম শ্রেষ্ঠ রজা স্বর্গদেও সর্বানন্দ সিংহর স্বদেশ প্রেম, অসাধারণ বীরত্ব আর দূরদর্শী নেতৃত্বর আদর্শে তরুণ প্রজন্ম আগবাড়ি যাব বলে আশা প্রকাশ করে। ভূমিপুত্র সকলের মাজর অন্যতম খিলঞ্জিয়া জনগোষ্ঠী মটক সকলের শ্রেষ্ঠ রজা স্বর্গদেও সর্বানন্দ সিংহর সোঁৱৰণত রাজ্য সরকারের সাংস্কৃতিক পরিক্রমা বিভাগের উদ্যোগত তিনিচুকীয়া জেলা প্রশাসনে 224 সংখ্যক স্বর্গদেও সর্বানন্দ সিংহ দিবসের আয়োজন করে। জেলাখনের পানীতোলা বালিজান যুব সংঘর খেলপথারত হবলগিয়া এই অনুষ্ঠানত কেন্দ্রীয় বন্দর জাহাজ চলাচল আর জলপথ বিভাগের মন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিসেবে উপস্থিত থাকে। কেন্দ্রীয় মন্ত্রীগিয়ে মটক রজা সর্বানন্দ সিংহর স্মৃতি দিবসত শ্রদ্ধাঞ্জলি জ্ঞাপন করে। অসম তথা মটক সমাজের গৌরবময় ইতিহাসত স্বর্গদেও সর্বানন্দ সিংহর সুশাসন আর জনকল্যাণের আগবহা অবদান সদায় স্মরণীয় হয়ে থাকবে উল্লেখ করে। এই একটা অনুষ্ঠানতে কেন্দ্রীয় বৈদেশিক পরিক্রমা আর বস্ত্রশিল্প বিভাগের রাজ্যমন্ত্রী পবিত্র মার্ঘারিতা উপস্থিত থাকে। অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমের অধ্যক্ষ ঋতুপর্ণ বৰুৱাকে ধৰি ভালে সংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপর্ণা বৰাৰ পৰা।
3: ধেমাজি জিলাৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলত স্থানীয় ৰাইজৰ লগতে বনকৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিট খণ্ডত বনরক্ষী তহলদারী দলে বাঘর খোঁজ চিহ্ন প্রত্যক্ষ করার পরিপ্রেক্ষিত জোনাই বন বিভাগে স্থানীয় রাইজ আর পর্যটক সকলক সতর্ক হয়ে থাকবলে আহ্বান জানাইছে। বন বিভাগে কেবাটাও প্রাপ্তবয়স্ক বাঘর লগতে পোয়ালির খোঁজর চিহ্নও দেখা পাওয়া বলে সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপরি কিছুদিন পূর্বে বনাঞ্চলখনের কাষরিয়া ঐরামঘাট অঞ্চলের বিভিন্ন চর চাপরিত বাঘে আতঙ্কর সৃষ্টি করার গোধনু নিধন করে বলে বন বিভাগে জানিবলৈ দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহবাগিচাত দুজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে। 3 দিন পূৰ্বে বাগিচাখনৰ এটা পুখুৰীৰ পৰা দুগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ছাত্ৰী দুগৰাকীৰ মৃত্যুত কোনো লোক জড়িত আছে বুলি পৰিয়ালৰ লগতে স্থানীয় গাঁওবাসীয়ে সন্দেহ প্ৰকাশ কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰী দুগৰাকীৰ মৃত্যু পানীত ডুবিয়ে হোৱা বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰে।
4: আমি 21 মে 2026 কোকৰাঝাৰ PSOত এইটো খবৰ পাইছিলো কি দুজন মাইনৰ ছোৱালী মিছিং হৈছে। কোনো সাসপিচিয়াছ বডিলি ইনজুৰি পোৱা নাই। তাৰপিছত আমি বডিকে KMCHত পোষ্টমৰ্টেম কাৰণত পঠাই দিলো। সেই পিছত আমি সেইদিনা কোকৰাঝাৰ PSOত আমি কমপ্লেইনটো পাইছো ফ্ৰম ভিক্টিম ফেমিলি, যাতে মেইন এলিগেশ্যন আছিলে আগেইনষ্ট 2 পাৰ্চনছ। অভিযোগত সেইটো আছিলে কি এই যে ৰোড চাইড পুখুৰী আছিলে তাতে তেওঁলোকে মাটিটো ভৰা নাই আৰু বাউণ্ডেৰী ৱালটো কৰা নাই, এই কাৰণত দুজন ছোৱালীৰ মৃত্যু হৈছে।
3: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিতক এই উপাধি প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ ন্যায় শিৰোমণি উপাধি লাভ কৰা মুকুন্দৰাম শৰ্মা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি। আনহাতে মীমাংসা উপাধি লাভ কৰা ডঃ ৰাজেন্দ্ৰনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ সৈতে সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৱেষণামূলক কৰ্মৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ

0: সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ ছাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে ক্ষিপ্ৰতাৰে মৰ্টাৰ চেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে। বজালী জিলাৰ পাটাচাৰকুছি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভা কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। পাটাচাৰকুছি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুছি শিৱ দুৰ্গা ধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিৎ কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুছিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুছি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব।
1: অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা আঠগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 10 অভাৰত 4টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত। বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কৌশলগত অংশীদাৰিত্বৰ দৃঢ়তা পুনৰ নিশ্চিত কৰাৰ লগতে বাণিজ্য, শক্তি, আঞ্চলিক নিৰাপত্তাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডক সামৰি আলোচনা কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকৰ পাছত এখন সংবাদমেলত ডঃ জয়শংকৰে অতি শীঘ্ৰে এখন বাণিজ্য চুক্তি সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘৰ্ষ সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গোলকীয় ইন্ধন মূল্য হ্ৰাস হোৱাটো নিশ্চিত কৰাৰ বাবে আগ্ৰহী। তেওঁ লগতে আলোচনা আৰু কূটনীতিৰ দিশত ভাৰতৰ স্থিতি তথা নিৰাপদ আৰু অপ্ৰতিৰোধ সামুদ্ৰিক বাণিজ্যৰ কথাও দোহাৰে। আমেৰিকা, ইজৰাইল, ইৰাণকে ধৰি উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী সম্পৰ্ক থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। ভাৰতে এই খণ্ডত শান্তি আৰু স্থিৰতা কামনা কৰাৰ লগতে ভাৰতীয় লোকৰ কল্যাণ সুনিশ্চিত হোৱা তথা শক্তি সম্পদৰ মূল্য হ্ৰাস পোৱাটো বিচাৰে বুলি তেওঁ দোহাৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ ভিতৰতে ভাৰত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ। আজিৰ বৈঠকত দুয়োগৰাকী নেতাই উপসাগৰীয় ৰাষ্ট্ৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ বিকাশকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ত আলোচনা কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ভি শ্ৰীনিবাস বাৰ্মাই আজি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাৰ কংগিবাৰু মণ্ডলত পুনাৰীপাৰুত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। বিজেপিয়ে দেশজুৰি দলীয় কৰ্মকৰ্তাসকলৰ মাজত দলটোৰ মূল দৰ্শন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা ব্যাপক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠান আয়োজিত হৈছে। অনুষ্ঠানত ভাষণ দি শ্ৰীবাৰ্মাই কয় যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উল্লেখযোগ্য নেতা হিচাপে গঢ়ি তোলা। তেওঁ লগতে কয় যে বিজেপি কেৱল এটা ৰাজনৈতিক দলেই নহয়, বৰং ই হৈছে শক্তিশালী আদৰ্শ তথা জাতীয়তাবাদৰ ভিত্তিত গঢ়ি উঠা এটা সংস্থা। জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ ইতিহাস, আদৰ্শগত নীতি তথা অন্ত্যোদয়াৰ প্ৰতি দলটোৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেবাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। প্ৰাৰ্থীগৰাকী 109,000তকৈ অধিক ভোটত বিজয়ী হয়। উল্লেখযোগ্য যে এই আসনখন তৃণমূল কংগ্ৰেছৰ আধিপত্যৰ বাবে চৰ্চাত আছিল। চি পি আই এমৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মী 40,600তকৈ অধিক ভোটেৰে দ্বিতীয় স্থানত থাকে। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰাজ্জাক মুল্লা তৃতীয় স্থানত থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান 7,700তকৈ অধিক ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ফাল্টা সমষ্টিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোত যোৱা 21 মে'ত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। চি বি এছ ইৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আই আই টিৰ বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কয় যে সকলোৱে দেশৰ সংস্কৃতি আৰু পৰম্পৰাক সন্মান জনোৱাৰ লগতে সংৰক্ষণৰ প্ৰচেষ্টা চলোৱা উচিত। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ আলিপিৰি পাডালা মণ্ডপমৰ পৰা খোজকাঢ়ি আহি তিৰুমালাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ সাংস্কৃতিক ঐতিহ্য সংবৰ্ধন কৰাৰ লগতে সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। শ্ৰীনাইডুৱে ভক্তসকলৰ সুবিধাৰ্থে খোজকাঢ়ি অহা পথছোৱাৰ সুব্যৱস্থা কৰাৰ বাবে তিৰুমালা তিৰুপতি দেৱস্থানমৰ শলাগ লয়। ধৰ্মীয় স্থানখনৰ ব্যৱস্থা সন্দৰ্ভত ভক্তসকলে সন্তুষ্টি প্ৰকাশ কৰা বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে তিৰুমালাৰ সুব্যৱস্থাসমূহে এন ডি এ চৰকাৰৰ সুপ্ৰশাসনীয় পদক্ষেপ প্ৰতিফলিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
বাংলাদেশত বিগত চৌবিশ ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬লৈ বৃদ্ধি হৈছে। দেশখনত চলিত বৰ্ষত এই ৰোগত মুঠ ৫২৮গৰাকী লোকৰ মৃত্যু হয়। বাংলাদেশৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত ১৩০০ৰো অধিক লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। বিগত মাৰ্চলৈকে দেশ

0: 8600ৰো অধিক লোক সৰুৱাইত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগতে সৰুৱাই সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা 63,000 অতিক্ৰম কৰিছে। এই সংক্ৰমণৰ মাজতে ইউনিচেফে কয় যে সংস্থাটোৱে প্ৰফেচাৰ মহম্মদ ইউনিচ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰক সম্ভাৱ্য প্ৰতিষেধকৰ অভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল। তথ্য অনুসৰি প্ৰতিষেধক ক্ৰয় কৰাত পলম হোৱাৰ বাবে নিয়মীয়াকৈ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ব্যাহত হয়। উল্লেখযোগ্য যে ম্যানমাৰ সীমান্তৰ সমীপত থকা ৰোহিংগিয়া শৰণাৰ্থী শিবিৰত আৰম্ভ হোৱা সৰুৱাইৰ প্ৰাদুৰ্ভাৱ সম্প্ৰতি দেশখনৰ 58খন জিলালৈ বিয়পি পৰিছে আৰু 21,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ চুবুৰীয়া ম্যানমাৰ আৰু ভাৰতলৈ এই ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা কৰি সতৰ্ক কৰি দিছে। বাংলাদেশত বৰ্তমান ইউনিচেফৰ জৰিয়তে প্ৰতিষেধক ক্ৰয় কৰা হৈছে আৰু সমগ্ৰ দেশখনতে তাৎক্ষণিক প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হৈছে। অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী সত্য কুমাৰ যাদৱে কংগো, ইউগাণ্ডা আৰু দক্ষিণ ছুদানকে ধৰি আফ্ৰিকীয় দেশসমূহত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সাৱধানতামূলক ব্যৱস্থাসমূহ ত্বৰান্বিত কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বিবৃতিত কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী আৰু বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা পৰামৰ্শৰ সৈতে সংগতি ৰাখি যিকোনো জৰুৰী অৱস্থাৰ সন্মুখীন হবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে। বিশাখাপট্টনম, তিৰুপতি আৰু বিজয়ৱাড়াৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিশেষ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইবোলাৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা উভতি অহা যাত্ৰীসকলৰ বিশেষ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে তেওঁলোকৰ মাজৰ আলোচনাত প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে লগতে কয় যে দুয়োগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই দ্বিপাক্ষিক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰাধিকাৰৰ কথা দোহাৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাৰ 50 কিলোগ্ৰাম শাখাত ভাৰতৰ স্বীতি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীৰ হাতত 7-5 ব্যৱধানত পৰাস্ত হোৱাত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। একেদৰে 59 কিলোগ্ৰাম শাখাৰ ফাইনেলত নেহা চাংৱানে উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। 55 কিলোগ্ৰাম শাখাত অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিতে 63 কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত খেলুৱৈগৰাকী উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক 38 ৰাণ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহাৰ পৰলৈ মুম্বাই ইণ্ডিয়ানছে 15 অভাৰত 5 উইকেটৰ বিনিময়ত 147 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেবাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি সন্ধিয়া 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, নিবেদন কৰিবলৈ লৈছো বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত শ্ৰোতাই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা গীত মাতৰ দ্বিতীয়টি খণ্ড শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আগবঢ়াব ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰে।
2: ন নমস্কার প্ৰিয় শ্ৰোতা,
3: কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ বাকৰিত অনুষ্ঠিত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিভি ফুৰেৰ দ্বিতীয়টি খণ্ডলৈ মই শাশ্বতী
4: আৰু মই ঝৰণাই
3: আপোনালোকক জনাইছো সাদৰ আদৰণি। তেন্তে শ্ৰোতাসকল, আহক আমি যাওঁ পোনে পোনে অনুষ্ঠানটিৰ মাজলৈ। আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ হিভিপুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছো। তোমাৰ পৰিচয়টি জনাবা।
5: নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাধা প্ৰিয়ামী ৰাভা, মোৰ ঘৰ দুলিয়াজানত। মই বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
3: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
5: মই গান গাই খুবেই ভাল পাওঁ, গতিকে মই গীত এটিকে শুনাম। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ এটি গীত গাবলৈ চেষ্টা কৰিছো।

0: খুব সুন্দৰ।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: ধন্যবাদ।
2: তোমাৰ পৰিচয়টো জনাবা।
0: নমস্কাৰ, মই নন্দিনী প্ৰজ্ঞা। মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী। আজি মই ঠিক গদ্য বা পদ্যৰ মাজতে অনুভৱৰ মাজেৰে মই নিজে লিখি উলিওৱা এটা কথা কবিতা পাঠ কৰিবলৈ লৈছো। কথা কবিতাটোৰ শিৰোনাম GMCৰ জাবৰ পেলোৱা ল'ৰাজন। এই বাটেৰে আজিও আহিছে GMCৰ জাবৰ পেলোৱা গাড়ীখন, সদায়ৰ দৰে মোৰ চোতালৰ পদূলিটো ৰৈছে। অভ্যস্ত হাতেৰে ময়ো তুলি দিছো জাবৰৰ টোপোলাটো তেওঁৰ হাতত। নাই, আজি মই মুখত সোপা দি অহা নাই, কৰা নাই অস্পৃশ্যতাৰ প্ৰদৰ্শনো। হাতত হাত লাগি টোপোলাটো মুহূৰ্ততে পৰিবাহিত হৈ গ'ল মোৰ পৰা তেওঁৰ হাতত। মোৰ এনে লাগিল যেন মই নিবিচৰাবোৰেই বিচাৰি ফুৰিছে তেওঁ। হাতখনোচোন একেই মোৰ দৰে, পাছোটা আঙুলিৰ সমান কচৰত জীৱনৰ সৈতে। মই তেওঁৰ চকুলৈ চালো। মানুহ চকু এযোৰত মই বিচাৰি ফুৰা প্ৰগলভ তেওঁৰ চকুটো সমানেই আছে। তেওঁ মানুহ, মই বুজিলো। বিশেষ একো কোৱা নাছিল তেওঁ। হুইচেলটো বজাই বজাই কেৱল গুচি গল মাথো আনটো চুবুৰীলৈ। মোৰ কিয় এনে লাগিছে আজি যেন মোৰ উশাহবোৰ ঘূৰি ঘূৰি তেওঁতেই ঠেকা খাই আকৌ উভতি আহিছে মোলৈ? মই কিয় আজি অনুভৱ কৰিছো তেওঁৰ প্ৰতি এক দুৰ্বাৰ টান? মোৰ ঘৰৰ আৱৰ্জনাৰে তেওঁ তেওঁৰ ভোক মোহাৰে, সেইবাবেই মোৰ পেলনীয়াবোৰেৰে তেওঁ আৰু যে জীৱন জীয়াৰ বাট, সেইবাবেই মই সহিব নোৱাৰা দুৰ্গন্ধই তেওঁক দিয়ে উশাহ, সেইবাবে আত্মপলব্ধিয়ে সুৰ তোলা মোৰ গুপুত ভালপোৱাৰ উমাল গান এটাই যে আজি তেওঁৰ দুচকুৱে গুণগুণাই আছিল। ইমান দিনে সেয়া অবুজ হৈয়ে আছিল মোৰ বাবে। অকল্পনীয়ভাৱে বৃত্তাকাৰ এই জীৱন, মই বুজিলো। আমি নিশাহত এৰি দিওঁ দুৰ্গন্ধবোৰ, উশাহত উজাই লৈ জীয়ে তেওঁ। চৰুত পাক উঠে আমাৰ সুস্বাদৰ, সেই পাগৰ চোৱা পাতত জ্বলে তেওঁৰ ঘৰৰ স্বৰূপ, এটা দ্বিৰৈখিক সমীকৰণৰ দৰে। সমান চিনডালৰ সোঁপাৰত জীৱনৰ ধ্ৰুৱক জটিলতা, আৰু ইপাৰত তেওঁ আৰু মোৰ দুটা বিপৰীত অৱস্থান, জটিল ধ্ৰুৱকৰ সমীকৰণটো সমাধানৰ প্ৰচেষ্টা, অহৰহ অবিৰত। ধন্যবাদ।
2: খুব ধুনীয়াকৈ লিখিছা। তোমাৰ এই যাত্ৰা কেতিয়া আৰু কেনেদৰে আৰম্ভ কৰিছিলা?
0: স্কুলীয়া দিনৰ পৰাই লিখা মেলাটো কৰি থকা হয়। স্কুলত থাকোঁতে সেই ৰচনা প্ৰতিযোগিতাই হওক বা সাহিত্য সমাৰোহ বা সাহিত্য সভা ইত্যাদিৰ যোনবোৰ আনুষাংগিক প্ৰতিযোগিতা হৈ থাকে, কবিতা আবৃত্তিও তেতিয়া কৰিছিলোঁ। লাহে লাহে আবৃত্তিতকৈ বেছি কবিতা লিখাৰ প্ৰতি, কবিতা পঢ়াৰ প্ৰতি মনোযোগ আহিবলৈ ধৰিলে আৰু তেনেকৈ লিখা মেলাত ভৰি দিলোঁ। নৱম দশম শ্ৰেণীৰ পৰাই মই তেনেকৈ লিখিবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত এতিয়া কটনলৈ আহি বৰ্তমান বিভিন্ন সময় সুবিধা অনুযায়ী তেনেদৰে লিখা মেলা চলাই আছো আৰু।
2: আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: ধন্যবাদ।
1: আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ হিপি পৰি অনুষ্ঠানটিলৈ তোমাক আদৰিছো। তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা শ্বৰীফ। মই কটন ইউনিভাৰ্চিটিৰ UG ছেকেণ্ড ছেমৰ এগৰাকী ষ্টুডেণ্ট। আজি এই অনুষ্ঠানটিত মই এটি গান গাবলৈ চেষ্টা কৰিম।

0: ধন্যবাদ।
1: খুব সুন্দৰ, তোমাৰ সংগীতৰ চৰ্চা এনেদৰে অব্যাহত থাকক, মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: ধন্যবাদ।
2: তোমাৰ পৰিচয়টো আমি জানিব বিচাৰিম, আৰু আমাৰ আকাশবাণীৰ শ্ৰোতাসকলক তুমি আজি কি কৰি শুনাবা?
3: নমস্কাৰ, মই স্নেহলীন চুলতানা। মই অৰ্থনীতি বিভাগৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী, আৰু আজি মই দেৱকান্ত বৰুৱাদেৱৰ এটি জনপ্ৰিয় কবিতা মোৰ দেশ মানুহৰ দেশ কবিতাটি আবৃত্তি কৰিম বুলি ভাবিছোঁ।
4: কবিতাৰ শিৰোনাম মোৰ দেশ মানুহৰ দেশ, কবি দেৱকান্ত বৰুৱা। মোৰ দেশ মানুহৰ দেশ, উত্তৰে উত্তুংগ গিৰি দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস, ব্ৰহ্মপুত্ৰ গোদাৱৰী শিপ্ৰা আৰু গংগা যমুনা, সুন্দৰী ভাৰতবৰ্ষ ৰূপহী অসম, তথাপিও মোৰ বাবে মানুহ আপোন, যি মানুহে এই ভূখণ্ডত বাৰে বাৰে সাজিছে কাৰেং বিশ্ব সভ্যতাৰ, সৃজনৰ আৱেগত হাবিকাটি নগৰ সাজিছে, জীৱনৰ মৃত্যু দীপ্ত তীব্ৰ প্ৰেৰণাত উজ্জ্বল বাৰিধি পাৰ হৈ গভীৰ অৰণ্য দীপময় ভাৰত গঢ়িছে, কম্বুজত সাজিছে ওংকাৰ ধাম, আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয় তিব্বতৰ বৰফ স্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ শলিতা জ্বলালে, সেই মানুহৰ দেশ মোৰ এই মহান স্বদেশ, বাৰে বাৰে আহে দস্যু দল স্বতন্ত্ৰ ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ বাৰে বাৰে যুঁজিছে মানুহে, ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে সনা আছে বোলতাৰ, কেতিয়াবা

0: ধন্যবাদ।
1: তুমি ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিলা, আমি আটায়ে অতিকৈ আপ্লুত হলো, পৰিৱেশটোৱে তুমি জীপাল কৰি তুলিলা। তোমাৰ সংগীতৰ এই যাত্ৰাৰ বিষয়ে আমি কিছু কথা জানিব বিচাৰিছো।
0: চমুকৈ ক'ব গ'লে মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল মোৰ ঘৰখনৰ পৰাই, কাৰণ ঘৰত সেই সংগীতৰ পৰিৱেশ মই সৰুৰ পৰাই পাইছো। আৰু মই আনুষ্ঠানিকভাৱে মই শিক্ষা লাভ কৰিব আৰম্ভ কৰিলো মোৰ ক্লাছ টু মানৰ পৰা। এনেকে শাস্ত্ৰীয় সংগীতৰ শিক্ষা মই বৰ্তমান লৈ আছো জিতেন বসুমতাৰী ছাৰৰ তাত। এনেকে মই লোক সংগীতৰো শিক্ষা গ্ৰহণ কৰিছো আৰু কৰি আছো। 2026 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ ভাৰ্চিটি উইকত মই বেষ্ট ছিংগাৰৰ খিতাপ লাভ কৰিবলৈ সক্ষম হলো।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো,
0: অশেষ ধন্যবাদ।
2: বৰ্তমান আমাৰ সৈতে অন্য এগৰাকী ছাত্ৰ উপস্থিত আছে।

0: তোমাৰ পৰিচয়টো জনাবা।
1: মোৰ নাম স্বপ্নাম নয়ন ভৰালী, মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ।
0: আজি আমাৰ অনুষ্ঠানৰ যোগেৰে তুমি শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
1: আজি এটা কবিতা আবৃত্তি কৰিবলৈ বিচাৰিছো,
2: লোহিতা তাঁতীৰ কবিতা ফাগুন তুমি ৰঙা। শীতৰ শুকান ডালত জোনটো জ্বলি উঠাত মোৰ মনত পৰিল এটি শেষ নোহোৱা কবিতা ফাগুন। শিমলুৰ ৰঙাৰে আবিৰ ছটিয়াই আবেগৰ ধূলিৰে আকাশ বতাহ ধূসৰিত কৰি শৈশৱৰ চিলাখন হৈ আকৌ আহিল উন্মনা ফাগুন। ফাগুন এতিয়া বৰষাৰ সুৰত মাতাল, নুসুধিবা কিয়। অসীম আকাশৰ লঠঙা বিৰিষত সপোন ৰচা শিমলু পলাশৰ উঠৰ কপনিত বৈ আছে এছাতি পচুৱা বসন্তক চুমিবলৈ। পাটমালৈ চৰাইজনীয়ে কাণে কাণে আহি ক'লে, এয়া তোমাৰ চহৰলৈ ফাগুন নামিছে। ফাগুনৰ দিনতে আইতাৰ দেহৰ পৰা সৰি পৰিছে ফুল হালধীয়া পাতবোৰ, আৰু মই গৈ আছো ক্ৰমে ফাগুন অহা বাটত এমুঠি ফুলাম অনুভৱৰ সুবাস বিচাৰি। এদিন ৰংবোৰ হেৰাব খোজাত চকু গ'ল সৰাপাতৰ বিষাদবোৰলৈ। সময় বহুত হ'ল, সৰাপাতৰ বিষাদ মোৰ চকুত নাই কিয়। ঘূৰি চাই দেখিলোঁ ফাগুন অহা বাটত অনুভৱবোৰ শেষ হোৱা নাই। মই আনন্দত উন্মনা ফাগুনৰ শেষ নোহোৱা কবিতাটো লিখিলোঁ, ফাগুন তুমি ৰঙা, ফাগুন তুমি ৰঙা।
0: অন্য এগৰাকী ছাত্ৰীৰ ওচৰত আহিছো, তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম কাতিয়াই কৌশিক বৰুৱা, মোৰ ঘৰ যোৰহাটত, মই কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
0: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছো।

0: ধন্যবাদ,
1: খুব সুন্দৰ। তোমাৰ গীতৰ আনুষ্ঠানিক শিক্ষাৰ বিষয়ে অকণমান জানিব বিচাৰিম।
0: হয়, আনুষ্ঠানিকভাৱে মই ক্লাছিকেলত বিশাৰদ কমপ্লিট কৰি থোৱা আছে আৰু বৰগীততো মই বিশাৰদ কৰিছো আৰু তেনেকে চৰ্চা কৰি আছো। আৰু যোৱা বছৰ মই আকাশবাণী ডিব্ৰুগড় চেণ্টাৰত ৰেডিঅ' আৰ্টিষ্টৰ কাৰণে মই অডিশ্যন দিছিলো আৰু মই পাছ কৰিছো লোকগীত ছেকশ্যনত।
1: সুন্দৰ, তোমাৰ সংগীতৰ এই যাত্ৰা এনেদৰে অব্যাহত থাকক, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
0: ধন্যবাদ।
2: তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম চিৰাগ সোমানী, মই কটন বিশ্ববিদ্যালয়ৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ। মই আজি এটা সৰু এনেকডট এটা ক'ব বিচাৰিছোঁ। মোৰ এনেকডটৰ টাইটেল হয় নট অন এ নাইট বাট অ'ভাৰ এ ফিউ নাইটছ দ্য ফ্ৰেণ্ডশ্বিপ চেঞ্জড। এজ এ কিড আই ইউজ টু কল এভৰি ওৱান মাই বেষ্ট ফ্ৰেণ্ড বাট আই নেভাৰ হাৰ্ড ইট বেক ফ্ৰম এনি ওৱান। আই হেভ ফলেন আউট অফ নিউমাৰাছ ফ্ৰেণ্ডশ্বিপছ, মে বি ইট ৱাজ দ্য কাৰ্ছ আই ৱাজ বৰ্ণ উইথ। ইউ ন' হাউ মাদাৰ্ছ পুট কালা টিকা অৰ ৰোটেড চল্ট এণ্ড মাষ্টাৰ্ড ছিডছ অ'ভাৰ ইয়াৰ হেড টু প্ৰটেক্ট ইউ ফ্ৰম ইভিল এনাৰ্জি এণ্ড কাৰ্চেছ? ৱেল, মাই মাদাৰ ফৰগট টু আস্ক গড টু ৰিমুভ মাই বাৰ্থ কাৰ্চ। ৱেন আই ৰিচ ক্লাছ টেন আই ৰিয়েলাইজ আই হেড অনলি টু ফ্ৰেণ্ডছ হোম আই কেন ৰিলাই অন কমপ্লিটলি এণ্ড টু বি অনেষ্ট আই ৱাজ হেপী টু হেভ দেম। ৱেল, আই আউটগ্ৰিউ ডেট ফ্ৰেণ্ডশ্বিপ টু উইথ ৱান আই এম অনলি ইন টাচ অন বাৰ্থডেজ এণ্ড আই হেভ ন' আইডিয়া এবাউট দি আদাৰ্ছ ৱেয়াৰ এবাউটছ। দেন ইন ক্লাছ ইলেভেন আই ৱাজ ইন এ কোৱাৰ্টো এণ্ড আই লাভ দেম আ লট। ইফ আই ডাই টুমৰো এণ্ড মাই এণ্টায়াৰ লাইফ ৰিভাইন্স ইন দ'জ 7 মিনিটছ, দ্য টাইম উইথ ডেম উড অকুপাই আ ফেয়াৰ শ্বেয়াৰ। বাট আই আউটগ্ৰিউ ডেট ফ্ৰেণ্ডশ্বিপ টু উইথ ৱান আই হেভ ন' কণ্টেক্ট এনি মোৰ এণ্ড ৱেন আই মেট দি আদাৰ্ছ লাষ্ট ইয়াৰ আই ফাউণ্ড মাই চেল্ফ আ কমপ্লিট ষ্ট্ৰেঞ্জাৰ টু ডেম। আই অলছ' হেড এ ফ্ৰেণ্ড হোম আই হেভ ষ্টিল চাম কণ্টেক্ট বাট ইভেন মাই ডেট ফ্ৰেণ্ডশ্বিপ হেংছ অন এ লুজনিং থ্ৰেড। দেন ইন গ্ৰেজুৱেশ্যন আই মেট ফ্ৰেণ্ডছ লাইক আই হেড নেভাৰ মেট বিফৰ, দ্য কাইণ্ড অফ ফ্ৰেণ্ডছ আই উড গ' টু ৱাৰ ফৰ। বাই দেন I was mature enough to distinguish between good friends and best friends. I struggle being friends with boys, but the girls I am and still I am friends with are equivalent to maybe 100 male friends. Over time, after graduation, our friendship dynamics changed, and this time, the only one to blame is time. We are still very good friends. Now, I often find myself wandering in the memory lanes of my graduation days. How we used to spend hours chatting on the phone, how exam days felt less stressful because we recorded vlogs for each other about our bare minimum progress, how we convinced each other to wake up early but still slept till 2 hours before the exam. A movie scene can be recreated, but those days with my friends will never come back. Today, I want the best for my friends. I want them to achieve their goals and be the happiest. On some days, I feel like crying, not because I am sad, but because I miss everything and everybody. Yesterday, while talking to Kiran, I realized how drastically things have changed. It's been more than 2 months since I hung out with her, even though we are in the same college but in different classes. In graduation days, we used to go to cafes almost every week. We used to bunk classes, and now we just meet occasionally when our routines align. Days pass without talking to Smriti because it's not the same movie that we are starring in. I know my friendship is alive because when I told Smriti I got good marks in statistics, she was genuinely happy. I know my friendship is alive because in October when I called Bhavarnav crying, I ended the call laughing. I know my friendship is alive because whenever I am sad, meeting Kiran automatically makes me happy. I know my friendship is alive because when I got the news of Shweta getting a gold medal, I felt genuinely proud. I know my friendship is alive because even though I met Devanjana after days, I still felt the warmth I felt before. Maybe time changed the dynamics, but this time I didn't grow out of my friendships. Thank you.
0: খুব ধুনীয়াকে তুমি তোমাৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিছা। এনেদৰে তুমি লিখি থাকা, তোমাৰ সাহিত্য চৰ্চা অব্যাহত থাকক।
3: থ্যাংক ইউ।
1: অন্য এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছো, তোমাৰ পৰিচয়টো জনাবা।
4: হয়, নমস্কাৰ, মোৰ নাম বৈশালী শৰ্মা, মই ৰঙিয়াৰ পৰা আহিছো। মই এতিয়া কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
1: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: মই আজি দেৱকান্ত বৰুৱাদেৱৰ সাগৰ দেখিছা কবিতাটি আবৃত্তি কৰিম বুলি ভাবিছো। মোৰ খুবেই প্ৰিয় কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম সাগৰ দেখিছা। সাগৰ দেখিছা, দেখা নাই কেতিয়াও, মই দেখা নাই, শুনিছো তথাপি। নীলিম হলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি। মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে, দেখা নাই তুমি? উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰে স্মৃতি সীমা চুমি। শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা সংগীত, অনুভৱ কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত। দেখিছা তো ৰামধেনু, বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন কৌৰৱ, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া কাষত দেখিছানে ৰঙৰ উৎসৱ, মাছনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মা, ভাবিছানে এটি বাৰু পক্ষী ডিঙিত কান্দে মানুহৰ বুকুৰ সম্পাদ, মই জানো তুমি কিটো জানা, হেৰা মোৰ হিয়া হিনা প্ৰিয়া, তুমি জানা মাথো তুমি তুমি মই মই, তুমিতো নেজানা হাই কিয় বাৰু কিয় আমি গাঁথো। ধন্যবাদ
1: সুন্দৰ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
4: ধন্যবাদ।
1: আকাশবাণী গুৱাহাটীৰ হিভিপুৰে অনুষ্ঠানটিলৈ তোমাক আদৰিছো, তোমাৰ পৰিচয়টি জনাবা।
0: নমস্কাৰ, মোৰ নাম শ্ৰী তাপ্তী দেৱী, মই বিশ্বনাথ চাৰিআলিৰ হয়, মই কটন ইউনিভাৰ্চিটিত ইকনমিক্স ডিপাৰ্টমেণ্টৰ ফৰ্থ ছেমিষ্টাৰৰ ছাত্ৰী হয়।
1: তুমি আজি আমাৰ অনুষ্ঠানত কি কৰি শুনাবা?
0: মই গায়ত্ৰী হাজৰিকা বাইদেউৰ এটা গীত সৰা পাতে পাতে গাবলৈ লৈছোঁ।

প্ৰশ্ৰেতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীত। ৰামধেনু ছবিৰ উজায়ে জানৈ গানটোৱে অসমীয়া সংস্কৃতি, প্ৰেম, স্মৃতি আৰু জীৱনৰ অনুভৱবোৰ খুব মিঠাকৈ প্ৰকাশ কৰে। গানটোৰ সুৰ আৰু কথা দুয়োটাই নদীৰ বৈ যোৱা ধাৰাৰ সৈতে জীৱনৰ গতি আৰু মানৱীয় অনুভূতিক তুলনা কৰিছে।

যৌবনত ভৰি দিয়াৰ লগে লগেই মনত যি উৎসাহ উদ্দীপনাৰ সৃষ্টি হয় তাৰেই তাৰণাত আমি প্ৰেমত পৰোঁ। এই প্ৰেমত বিচাৰিবলৈ চেষ্টা কৰোঁ জীৱনবোধ। এই সময়ছোৱা সেয়েহে আমাৰ কাৰণে হৈ পৰে মনোৰম তথা মধুৰতম।

শ্ৰোতাসকল, এইবাৰ আগবঢ়াইছো ৰোদ ছবিখনৰে অন্য এটি গীত। এই গীতটোত জুবিন গাৰ্গৰ কণ্ঠই এক বিশেষ আৱেগ সৃষ্টি কৰিছে। গীতটোৰ কথাত প্ৰেম, অপেক্ষা আৰু হৃদয়ৰ গভীৰ অনুভূতিৰ প্ৰকাশ দেখা যায়। জুবিন গাৰ্গৰ স্বকীয় গায়কী, কোমল সুৰ আৰু আৱেগময় উপস্থাপনে গীতটোক শ্ৰোতাসকলৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছে।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ত্ৰিদিশা বৰাই ইমানতে বিদায় লৈছো। নমস্কাৰ।

কিমান পৰিশ্ৰোতাসকলে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়োৱা হৈছে লোকগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক পাপৰি দাসৰ কণ্ঠৰ লোকগীত।

লোকগীত শুনিলে পাপৰি দাসৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰা হৈছে ভজনৰ অনুষ্ঠান। আজি প্ৰথমে শুনক হৰিহৰণৰ কণ্ঠৰ ভজন।

শ্রোতাসকলে ভজন অনুষ্ঠানটি শুনেছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অনুৰাধা পৰ্বৰ কণ্ঠ ভজন।

প্ৰস্ৰুতা আজিৰ ৰামধেনুলৈ আদৰিছো। সকলোৰে দৰে মোৰো ভাল লগা বহুত গীত আছে, কিন্তু কোনোবা বিশেষ সময়ত শুনিবলৈ মন যোৱা সেই বিশেষ গীতবোৰৰ কথাই সুকীয়া। আজি আপোনালোকৰ সৈতে মই একেলগে শুনিবলৈ লৈ আহিছো চকুৰ বিষয়ক কেইটিমান মোৰ ভাল লগা গীত।

কাৰোবাৰ এজনী চকু চাই যেন আন এজন সদায় জীয়াই থাকিব। সফৰ চিনেমাখনৰ কিশোৰ কুমাৰৰ কণ্ঠগীতটি সেই কথাকে যেন বুজালে। চকু ভাষাই বিশেষভাৱে স্থান পায় প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কত। সময় সুবিধাৰ সুযোগ বিচাৰি তেওঁলোকৰ মাজত ব্যৱহাৰ হয় এই ভাষা।

মই শুনি ভাল পোৱা গীতসমূহৰ সৰহভাগেই গভীৰ সুৰৰ, অথচ তাৰ মাজতে প্ৰকাশ পাই উঠে সহজে নুবুজা কথাৰ পাকবোৰ। তেনেটি গীত পুৰণি হিন্দী চিনেমা কোহৰাত হেমন্ত কুমাৰৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। আহক এবাৰ সেই গীতটি শুনো।

কথাতে কই মুখৰ ভাষাতকৈ চকুৰ ভাষাই বেছিকৈ কথা কয়। অৱশ্যে সেই ভাষা বুজিবলৈ প্ৰয়োজন হয় গভীৰতাৰ। গীতবোৰত খেলা কৰা শব্দবোৰে আমাক নজনাকৈয়ে বহু কথা বুজিবলৈ সুযোগ দিয়ে। উমৰাওজান চিনেমাৰ আশা ভোচলেৰ কণ্ঠৰ তেনে এটি গীত মোৰ বাবে বিশেষ।

চকুৱে দুখ সুখ সকলো সামৰি লয়। চকু দেখিয়েই বহুতে তাৰ উমান পাব পাৰে। সুখৰ উজ্জ্বল চকুজুৰি দুখত হৈ পৰে পানীৰে উপচা। কেতিয়াবা দুটি চকুৱে বহন কৰে এটি জীৱন কাহিনীও। আমি যে শুনি ভাল পোৱা গীতবোৰ, সেইবোৰ আচলতে আমাৰ বাবে একো একোটি উপহাৰ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী আৰু সংগীত পৰিচালকৰ। আন আন বিষয়ৰ দৰে এজুৰি চকুক লৈও তেওঁলোকে ৰচনা কৰি সজাই পৰাই আমালৈ সেই গীতবোৰ আগবঢ়ায় আৰু আমি যুগ যুগ ধৰি বুকুত সামৰি সেই গীতবোৰৰ জীৱন বঢ়াই যাওঁ। প্ৰশ্ৰোতা, আজিৰ অনুষ্ঠান সামৰিবৰ সময় সমাগত। আৰতি মুখাৰ্জীয়ে এটি গীত গাইছিল মাছুম চিনেমাখনৰ বাবে, তাতো চকুৰ কথাই কোৱা হৈছে। সেই গীতটি মোৰ বৰ প্ৰিয়। আপোনালোকৰ সৈতে পুনৰ এবাৰ শুনিবলৈ লৈছো আৰু এই গীতটিৰে সামৰিছো আজিৰ ৰামধেনু।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।